pho por nang litu native phong nilun jir ajai me kang deng along sonsi taro pen lamjir arjui glongji por phai trogra minute thongkia pra sirkia ba por nang litu pinia sar lamthi arjui glongji por phai trogra minute plikia ba por nang litu ason ason karbilun barim arjui glongji por phai troksira minute kia ba por nang litu kichu na jai me kang deng along doctor longsing teron lapen helvilin timung piang bong chihu chiput arjui glongji পৰভাই ট্ৰক্সিৰা মিনিট প্লিকিয়াই বা পৰ্ণাং লিতুম আচন আচন লুঞ্চিতো আৰ্জুই গ্লংজি পৰফাই নেৰ কেবৰা মিনিট থং কে বা পৰ্ণাং লিতুম আচন আচন কাৰ্বি লিৰমিয়ালুন আৰ্জুই গ্লংজি পৰফাই চিৰ কেবৰা মিনিট ক্ৰি ফ পৰ্ণাং লিতুম আচন আচন হিন্দী লামাৰ জানালুন আৰ্জুই গ্লংজি পৰফাই চিৰ কেবৰা মিনিট প্লিকিয়াবৰা ফ পৰ্ণাং লিতুম আচন আচন ইংলিছ আলুন আৰ্জুই গ্লংজি পৰফাই কেবৰা মিনিট ক্ৰি ফ পৰ্ণাং লিতুম থানপাৰ য়াজাই মেক আং ডেং অলং বৰসিং ইং হি পেন লামজির আর্জুই গ্লংজি পরফাই কেবরা মিনিট থং কেব পর্ণাং লিতুম লামকান আর্জুই গ্লংজি পরফাই ক্রেসিয়া পর্ণাং লিতুম নীলিলাম জি রাজাই মেক আংডেং আলং মালুটি ক্রোপি পেন লামজির আর্জুই গ্লংজি লাপেন সুয়ার লো সিয়াং টং আজাই মেক আংডেং আলং রুবলিন বেপি লাপেন হুনালি তেরন পিয়াং বং চিহু চিপুট আর্জুই গ্লংজি পৰফাই প্লিৰা মিনিট থংকিয়া বা পৰ্ণাং লিতুম আচন আচন ডিমাচা লুনবাৰিম আৰ্জুই গ্লংজি পৰফাই প্লিৰা মিনিট প্লিকিয়া বা ফ পৰ্ণাং লিতুম আচন আচন বড়ো লিৰমিয়া লুন আৰ্জুই গ্লংজি পৰফাই ফ পৰ্ণাং লিতুম ৰং ৰূপ আজাই মেক আৰ্জুই গ্লংজি পৰফাই ফৰা মিনিট থংকিয়া বা পৰ্ণাং লিতুম পিনিয়া চাৰ লামথি আৰ্জুই গ্লংজি পৰফাই ফৰা মিনিট থংকিয়া প্ৰাই চিয়া পৰ্ণাং লিতুম আচন আচন কাৰ্বি লুনবাৰিম আৰ্জুই গ্লংজি পৰফাই ফৰা মিনিট ফকিয়া বা পৰ্ণাং লিতুম লামজি ৰাজাই মেক আংডেং আলং নেশ্যনেল ডক্টৰ্ছ ডে আপুথাক ট্ৰেচি ৰং পি পি পেন লামজিৰ আৰ্জুই গ্লংজি লাবাংচু আজাই মেক এপিনী আকাশবাণী ডিফু পেন কেৰত কাপাচি তাক চেংজি আজাই মেক ইকব পৰফাই থ্ৰকা পৰ্ণাং লিতুম নন আৰু ইমাচৰা লামথি আজাই মেক আংডেং আলং ধনসিং রংপি লাপেন শিবালী তেরন পি লাপেন ফন্দর তেরন বং চিহু চিপুট আর্জুই গ্লংজি পরফাই থ্রগ্রা মিনিট থংকে বা পর্ণাং লিতুম আসন আসন হিন্দি লামার জানালুন আর্জুই গ্লংজি পরফাই ট্রক্সিয়া পর্ণাং লিতুম আসন আসন কার্বি ডেড লং রিচিং হনালুন আর্জুই গ্লংজি পরফাই ট্রক্সিরা মিনিট ক্রি ফ পর্ণাং লিতুম আসন আসন আসামিস লামার জানালুন আর্জুই গ্লংজি পরফাই ট্রক্সিরা মিনিট থংকে বা পর্ণাং লিতুম অক প্রাণা জাইমেক আর্জুই গ্লংজি পৰফাইনৰ কেব পৰ্ণাং লিতুম আচন আচন ইংলিছ আলুন আৰ্জুই গ্লংজি পৰফাইনৰ কেবৰা মিনিট ক্ৰি ফ পৰ্ণাং লিতুম কাইহাৰ লিং আজাই মেক আংডেং আলং উজিত তিমুং লাপেন প্ৰদীপ ৰং ফাৰাং বং জিহু চিপুট আৰ্জুই গ্লংজি পৰফাই চিৰ কেবৰা মিনিট ক্ৰি ফ পৰ্ণাং লিতুম বাৰ্মন আজাই মেক আংডেং আলং ৰাখী তেৰাং পি পেন লামজিৰ আৰ্জুই গ্লংজি লাপেন পৰফাই চিৰ কেবৰা মিনিট থং কেব পৰ্ণাং লিতুম আচন আচন কাৰ্বি লামাৰ জানালুন আৰ্জুই গ্লংজি লাপোৱান হেনলো পিনিয়া ট্ৰেন্সমিশ্যন অলং কেৰত কাপাৰ যুজি আজাই মেকে লাকে আকাশবাণী টিফু নন ষ্টুডিঅ' ঘূৰিয়া পৰ পৰফাই থ্ৰগ্ৰা মিনিট ফ প্লেংটি ডক ডক লাচিনাং লিতুম দেলহি পেন কাপাচিটাক ইংলিছ আলাম পেন বিৰতা আৰ্জুই গ্লংপ'

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ বান পৰিস্থিতিৰ পৰ্যালোচনা, কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অৰুণাচলত বান পৰিস্থিতি পৰিদৰ্শন, ৰাজ্যৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে অসম চৰকাৰে গঠন কৰা মন্ত্ৰীগোটৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন, সমগ্ৰ দেশতে আজিৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চয়তা আৰু জীৱিকা অভিযান আইন কাৰ্যকৰী, আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উপজা দিনৰ সুবাস শীৰ্ষক অনুষ্ঠান আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ এখন খেলত ছুইডেনৰ বিৰুদ্ধে ফ্ৰান্সৰ 3-0 গলত জয়লাভ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি ধাৰাষাৰ বৰষুণৰ বাবে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ অঞ্চলসমূহৰ পৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য অভিযান তথা পুনৰ সংস্থাপনৰ বিষয়ে বুজ লয়। জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰাৰ লগতে যথাসম্ভৱ শীঘ্ৰেই ক্ষতিগ্ৰস্ত লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰে সকলো প্ৰকাৰে সহায় আগবঢ়াব বুলি শ্ৰীসিন্ধিয়াই প্ৰকাশ কৰে। তেওঁ লগতে ক্ষতিগ্ৰস্তসকলৰ সুৰক্ষা আৰু কল্যাণ কামনা কৰি শীঘ্ৰেই এই পৰিস্থিতিৰ অৱসান ঘটিব বুলি আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, ছিকিমৰ মুখ্যমন্ত্ৰী পেম সিং টামাং আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী ইউমনাম খেমচান্দ সিঙৰ সৈতেও আলোচনা কৰে। উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ নামনি অঞ্চলত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা শেহতীয়া বানত ৰাজ্যৰ 7 জিলাৰ 45,000তকৈও অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ জিলাৰ লগতে নামনি অসমৰ বঙাইগাঁও, চিৰাং, নলবাৰীকে ধৰি মুঠ 7 জিলাৰ 257 গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। ধেমাজি জিলাৰ জোনাই, চিচিবৰগাঁও, গোগামুখ আৰু ধেমাজি ৰাজচক্ৰৰ 176 গাঁও ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান জিলাখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9 আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেন নৈৰ বাঢ়নি পানীয়ে ক্ষতিগ্ৰস্ত কৰা চিমেন নদীৰ ওপৰত থকা ৰেলৱে দলংখন মেৰামতিৰ কাম অব্যাহত আছে বুলি সাংসদ প্ৰদান বৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয় যে

0: অখনৰ পৰা বিশেষজ্ঞৰ দলে দলংখনৰ মেৰামতিৰ কাম দ্ৰুতগতিত কৰি আছে। বিশেষজ্ঞৰ দলটোৱে দিখাৰী নৈৰ ওপৰত থকা ৰেলৱে দলংখন পৰিদৰ্শন কৰি ইয়াৰ বৰ্তমানৰ অৱস্থা মূল্যায়ন কৰাৰ লগতে প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে। সমগ্ৰ বিষয়টো সন্দৰ্ভত উত্তৰ পূব সীমান্ত ৰেলৱে মহাপ্ৰবন্ধকৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে বানৰ মাজতো ধেমাজি জিলাৰ চিচি বৰগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ বিভিন্ন অঞ্চলত শিশুসকলক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা স্বাস্থ্যকৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰে। বোকাখাট সমজিলাৰ ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন অঞ্চল প্লাৱিত হৈছে। অৱশ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ দ অঞ্চলসমূহত পানী সুমাইছে যদিও এই পৰ্যন্ত কোনো জটিলতাৰ সৃষ্টি হোৱা নাই। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে যোৰহাট মাজুলী সংযোগী ফেৰীসেৱা বন্ধ ৰখা হৈছে। অৰুণাচলৰ পৰা নামি অহা ঢলে গহপুৰত সৃষ্টি কৰা বান পৰিস্থিতিৰ বুজ ল'বলৈ কালি ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই গহপুৰ ভ্ৰমণ কৰে। মুখ্যমন্ত্ৰীৰ পৰামৰ্শমৰ্মে জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ সৈতে তেওঁ হেলেম আৰু গহপুৰ ৰাজচক্ৰৰ বান আৰু খহনীয়া ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। দুদিনীয়া উত্তৰ পূব ভ্ৰমণসূচীৰে কালি অৰুণাচলত উপস্থিত হোৱা কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি হেলিকপ্টাৰেৰে বান পৰিস্থিতি পৰিদৰ্শন কৰিব। মন্ত্ৰীগৰাকীয়ে কালি অৰুণাচলত বানত ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। শ্ৰীচৌহানে ক্ষতিগ্ৰস্ত লোকসকলক কৰা সাক্ষাৎকালত তেওঁলোকক সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ পাছতে অৰুণাচল প্ৰদেশ চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে হোৱা বৈঠকত শ্ৰীচৌহানে বৰ্তমানৰ বান পৰিস্থিতি, সাহায্য, পুনৰ্বাসন ব্যৱস্থা আৰু ভৱিষ্যৎ পদক্ষেপৰ বিষয়ে আলোচনা কৰে। আজি তেওঁ অসম ভ্ৰমণ কৰি ৰাজ্যখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সন্ধিয়া গুৱাহাটীত আয়োজিত এখন বৈঠকত জ্যেষ্ঠ বিষয়াসকলৰ পৰা বান ব্যৱস্থাপনা, সাহায্য বিতৰণকে ধৰি বিভিন্ন পৰ্যালোচনা কৰিব। কালি সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে অৰুণাচল আৰু অসমৰ বানত ক্ষতিগ্ৰস্ত লোকসকলক এই কঠিন সময়ৰ সাহসেৰে মোকাবিলা কৰিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এই সংকটৰ পৰা পৰিত্ৰাণৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ উল্লেখ কৰে।
1: প্ৰাকৃতিক সম্পদা সে ভৰপূৰ আমাৰ প্যাৰা অৰুণাচল, লেকিন প্ৰাকৃতিক আপদা কে কাৰণ আজি তবাহী কে কগাৰ পৰ হে। জগে জগে হম লোক দেখ ৰহে হে, অতিবৃষ্টি ভাৰী বৰ্ষা কে কাৰণ, লেণ্ড স্লাইড কে কাৰণ ৰাস্তে কট গয়ে হে, ব্ৰিজেছ টুট গয়ে হে। আৰু অভি জেছা হম আপনে ভাই বহনো সে বাত কৰ ৰহে থে, ঘৰ মে ভি মকান টুট গয়ে, উনমে মলবা ভৰা হুৱা হে, ঘৰ মে ৰখা সাৰা সামান বৰবাদ হো গয়া হে। किरण जी और मैं मुख्यमंत्री जी के साथ हम लोग प्रधानमंत्री जी के निर्देश पर दिल्ली से आए हैं। नुकसान बहुत भयानक हुआ है, जबरदस्त हुआ है, और जो नुकसान है उसका हम आकलन करेंगे डैमेजेज का, और आकलन करके संकट इस घड़ी में कैसे केंद्र सरकार भी प्रदेश सरकार के माध्यम से अपनी जनता की पूरी मदद करे उसका प्रयास करेंगे। हम कोई कसर नहीं छोड़ेंगे। तो जिस तरह का नुकसान हुआ है उसकी भरपाई करेंगे। मकान अगर कच्चे हैं, टूटे हैं, तो भी उनको सहायता के लिए राशि दी जाएगी।
0: শোণিতপুৰ জিলাৰ ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলত বাস কৰা লোকসকলৰ বাবে নৌকা স্বাস্থ্যসেৱাৰ দলে প্ৰতিমাহে নৌকা ক্লিনিক স্থাপন কৰি 18টাকৈ স্বাস্থ্য শিবিৰ মুকলি কৰি আহিছে। ইয়াৰ জৰিয়তে গাইটাপু, বিন্দেটাপু, ফৰছে, তিনিটিকিয়া, পশ্চিম লালটাপুকে ধৰি চৰ অঞ্চলৰ মুঠ 13খন গাঁৱৰ ৰাইজে স্বাস্থ্যসেৱা লাভ কৰিছে। এই নৌকা ক্লিনিকত এগৰাকী চিকিৎসা বিষয়া, এগৰাকী ANM, এজন ফাৰ্মাচিষ্ট, এজন পৰীক্ষাগাৰ কৰ্মী আৰু অন্যান্য সহকাৰী স্বাস্থ্যকৰ্মীয়ে নিৰন্তৰ সেৱা আগবঢ়াই আছে। তেওঁলোকে প্ৰসূতি আৰু শিশুৰ স্বাস্থ্য পৰীক্ষা আৰু প্ৰতিষেধক প্ৰদান কৰাৰ লগতে ঋতুভিত্তিক ৰোগ প্ৰতিৰোধৰ বাবে সজাগতা সভাও অনুষ্ঠিত কৰি আহিছে। ৰাজ্যৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে অসম চৰকাৰে গঠন কৰা মন্ত্ৰীগোটে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰতিবেদন বিবেচনাধীন হৈ আছে বুলি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে প্ৰকাশ কৰিছে। কালি কইনাডৰাৰ ৰাজ্যিক অতিথিশালাত ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ কাম কাজ পৰ্যালোচনা কৰাৰ পাছত মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। এই বৈঠকত ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। বৈঠকত একলব্য আদৰ্শ আৱাসিক বিদ্যালয় সংবিধান 275ৰ 1 নম্বৰ অনুচ্ছেদৰ অধীনত অনুদান, ধৰতী আবা জনজাতীয় গ্ৰাম্য উৎকৰ্ষ অভিযান আৰু প্ৰধানমন্ত্ৰী বন্ধন যোজনাৰ অধীনত কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আঁচনিসমূহ ৰূপায়ণৰ বাবে বিভিন্ন পৰামৰ্শ দিয়ে। এই বৈঠকত ৰাজ্যত জনজাতি ঐতিহ্য সংগ্ৰহালয় স্থাপনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে। সমগ্ৰ দেশতে আজিৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চয়তা আৰু জীৱিকা অভিযান অৰ্থাৎ VBJ ৰামজী আইন কাৰ্যকৰী হৈছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই আইনৰ অধীনত প্ৰতিটো বৰ্ষত 125 দিনৰ নিয়োগ নিশ্চিতি প্ৰদান কৰা হ'ব। ইয়াৰ দ্বাৰা গ্ৰামীণ ভাৰত শক্তিশালী কৰাৰ পথ প্ৰশস্ত হ'ব বুলি মন্ত্ৰী

0: মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে চলিত বিত্তীয় বৰ্ষত 95,692 কোটি টকা ধাৰ্য কৰা হৈছে। এই সন্দৰ্ভত কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে নতুন ব্যৱস্থাৰ অধীনত গ্ৰামাঞ্চলৰ কোনো কৰ্মীয়ে এদিনৰ বাবেও কৰ্মহীন হৈ থাকিব নালাগিব। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সহযোগত এই পদক্ষেপ কাৰ্যকৰী কৰাৰ বাবে সকলো প্ৰশাসনীয়, বিত্তীয় আৰু কাৰিকৰী প্ৰস্তুতি সম্পূৰ্ণ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে কয়। উল্লেখযোগ্য যে ভি ভি জি ৰামজী আইন 2005 চনৰ মহাত্মা গান্ধী গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আইনৰ ঠাইত গ্ৰামাঞ্চলত নিয়োগ সৃষ্টিৰ বাবে কাৰ্যকৰী কৰা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি প্ৰতিষ্ঠা দিৱস। কেন্দ্ৰটোৱে আজি প্ৰতিষ্ঠাৰ 79 বৰ্ষত পদাৰ্পণ কৰিছে। 1948 চনৰ 1 জুলাইত আকাশবাণী শ্বিলং গুৱাহাটী কেন্দ্ৰ স্থাপন কৰা হৈছিল। এই কেন্দ্ৰৰ জৰিয়তে অসমত অনাতাঁৰ সেৱাৰ প্ৰচাৰ আৰম্ভ হয়। এই কেন্দ্ৰৰ প্ৰথমগৰাকী সঞ্চালক আছিল মিছ মেহৰা মাছানী। কেন্দ্ৰটোৰ প্ৰতিষ্ঠাকালৰে পৰা জড়িত উবেইদুল লতিফ বৰুৱা, কমল নাৰায়ণ চৌধুৰী, পুৰুষোত্তম দাস আদি ব্যক্তিসকলে অসমত অনাতাঁৰ সেৱাৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছিল। পৰৱৰ্তী সময়ত নী তালুকদাৰ, বীৰেণ ফুকন, সাহিত্যিক ছৈয়দ আব্দুল মালিক, ডঃ মহেশ্বৰ নেওগ, পদ্ম বৰকটকী, মহেন্দ্ৰ বৰঠাকুৰ, দুৰ্গেশ্বৰ বৰঠাকুৰ, ডঃ ভূপেন হাজৰিকা, খগেন মহন্ত, লুৎফুৰ ৰহমান, নীলু চক্ৰৱৰ্তী, আৰতী দাস বৈৰাগী, অৱন বৰপূজাৰী, নীৰেণ বৰুৱা আদিৰ দৰে অনেক গুণী, জ্ঞানী, চিন্তাশীল আৰু দূৰদৰ্শী লোকসকলে আকাশবাণীৰ বিভিন্ন অনুষ্ঠান আৰু বাতৰি শ্ৰোতাৰ বাবে জনপ্ৰিয় কৰি তোলে। আকাশবাণীৰ এই জনপ্ৰিয়তাৰ ধাৰা অব্যাহত ৰাখি বৰ্তমান কৰ্মৰত বিষয়া কৰ্মচাৰীসকলেও নিতৌ শ্ৰোতাৰ উপযোগী ন ন অনুষ্ঠান প্ৰচাৰ কৰি আহিছে। প্ৰতিষ্ঠা দিৱসৰ এই শুভক্ষণত কেন্দ্ৰটোৰ মুৰববী তথা উপসঞ্চালক প্ৰধান ৰবীন বৰুৱে এইদৰে কয়।
1: নমস্কাৰ, আজি আকাশবাণী গুৱাহাটীৰ 79তম প্ৰতিষ্ঠা দিৱস। এই উপলক্ষে মই আকাশবাণীৰ বৰ্তমান আৰু অতীতৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত থকা সমূহ বিষয়া কৰ্মচাৰীলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ। এই জন্মদিন উলহ মালহেৰে উদযাপন কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আকাশবাণী গুৱাহাটীয়ে এখনি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে। এই উদযাপন আজি সন্ধিয়া 6:30ৰ পৰা আৰম্ভ হ'ব। মই সকলো শ্ৰোতাকে এই অনুষ্ঠানলৈ সাদৰেৰে নিমন্ত্ৰণ জনালোঁ। ধন্যবাদ।
0: আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উপজা দিনৰ সুবাস শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত নন্দিতা শৰ্মাৰ লঘু শাস্ত্ৰীয় সংগীত, সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ আৰু মঞ্জোৎস্না মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীতৰ লগতে আকাশবাণী গুৱাহাটীৰ পূৰ্বে প্ৰকাশিত আকাশী আলোচনীখনৰ নিৰ্বাচিত লেখাৰ সংকলন উন্মোচন কৰা হ'ব। এই অনুষ্ঠানতে আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ ই মেগাজিনখনো উন্মোচন কৰা হ'ব। ইফালে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰত আকাশী স্পন্দন নামৰ আকাশবাণীৰ প্ৰাচীৰ পত্ৰিকাখনো উন্মোচন কৰা হ'ব। দিনজোৰা কাৰ্যসূচীৰে আজি গোৱালপাৰা জিলা দিৱস পালন কৰিবলৈ লোৱা হৈছে। বিগত 5 বছৰ ধৰি জিলা প্ৰশাসনে এই দিনটোতে গোৱালপাৰা জিলা দিৱস পালন কৰি আহিছে। উল্লেখযোগ্য যে 1983 চনৰ 1 জুলাইত অবিভক্ত গোৱালপাৰা জিলাৰ পৰা 3খন পৃথক জিলা, ধুবুৰী, কোকৰাঝাৰ আৰু গোৱালপাৰা গঠন কৰা হৈছিল। ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি বিগত 5 বছৰৰ পৰা 1 জুলাইৰ এই দিনটোতে গোৱালপাৰা জিলা দিৱস উদযাপন কৰা হৈছে। আজিৰ কাৰ্যসূচী সন্দৰ্ভত আয়ুক্ত প্ৰদীপ টিমুঙে এইদৰে কয়।
2: জিলা দিৱসৰ যি প্ৰথম কাৰ্যসূচী ইতিমধ্যে আমি শেষ কৰিছোঁ। আমি ভালুকডুবিৰ চাকিট হাউচ, নিউ চাকিট হাউচৰ পৰা আমি আমাৰ জিলা আয়ুক্তৰ কাৰ্যালয়লৈকে আমি এটা দৌৰ বা ফানৱক এটা আমি এটা অৰ্গেনাইজ কৰিছিলোঁ। উঠি অহা নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে তেওঁলোকে দৌৰ কৰিছে, জ্যেষ্ঠ যিখিনি আছে আমাৰ বয়সীয়া তেওঁলোকে খোজকাঢ়িছে, তেনেকৈ যথেষ্ট সংখ্যক লোক, প্ৰায় 200-300তকৈ বেছিয়ে হ'ব চাগে মানুহ, ল'ৰা ছোৱালী, তেওঁলোকে আহি যোগদান কৰিছে। মই সকলোকে ধন্যবাদ জনাইছোঁ।
0: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ছাহিদ চান হক আৰু নন্দিতা দত্তৰ সাক্ষ্য গ্ৰহণ কৰিব। আদালতে কাইলৈ বিষ্ণু শৰ্মা, অংশুমান বৈশ্য আৰু অজিত ৰাজবংশীৰ সাক্ষ্য ল'ব। ইপিনে অভিযুক্ত শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই অভিনেতা ৰবি শৰ্মাক সোধা পোছা কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। অহা 3 জুলাইত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই অভিনেতাগৰাকীক পুনৰ জেৰা কৰিব। ফিফা বিশ্বকাপ ফুটবলত নকআউট পৰ্যায়ৰ এখন খেলত আজি পুৱা নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত ফ্ৰান্সে ছুইডেনক 3-0 গ'লত পৰাস্ত কৰি 16 ৰাউণ্ডত প্ৰৱেশ কৰে। খেলখনত এমবাপে 2টা গ'ল দি এইবাৰৰ বিশ্বকাপত নিজৰ গ'লৰ সংখ্যা 18টালৈ বৃদ্ধি কৰে। খেলুৱৈগৰাকীয়ে সম্প্ৰতি এইবাৰৰ বিশ্বকাপত মিৰোস্লাভ ক্লোজৰ 2টা গ'ল আৰু লিঅ'নেল মেছিৰ পৰা মাত্ৰ 1টা গ'ল পিছ পৰি আছে। খেলখনৰ 86 মিনিটত আৰ্লিং হালেণ্ডৰ গ'লৰ জৰিয়তে

0: শীৰ্ষ ষোলত নৰৱেৰ স্থান নিশ্চিত হয়। ইয়াৰ পাছত অহা দেওবাৰে নিশা 16 ৰাউণ্ডত নৰৱে ব্ৰাজিলৰ বিৰুদ্ধে খেলিব। ইকুৱেডৰ আৰু মেক্সিকোৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাৰ আন এখন খেলত আজি মেক্সিকো 2-0 গ'লত আগবাঢ়ি আছে। আনহাতে ইংলেণ্ডে আজি নিশা ভাৰতীয় সময় অনুসৰি 9:30 বজাত কংগোৰ বিৰুদ্ধে খেলিব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মঞ্জিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। চোৰাং সোণৰ সৰবৰাহৰ বিৰুদ্ধে অব্যাহত থকা অভিযানৰ মাজতেই কালি গুৱাহাটীত বৃহৎ পৰিমাণৰ সোণ জব্দ কৰা হয়। খাৰঘুলি অঞ্চলৰ পৰা প্ৰায় 38 কিলোগ্ৰাম সোণসহ আৰক্ষীয়ে এজনক গ্ৰেপ্তাৰ কৰিছে। জব্দ কৰা সোণখিনিৰ বজাৰ মূল্য প্ৰায় 54 কোটি টকা বুলি প্ৰাথমিকভাৱে অনুমান কৰা হৈছে। এই বাতৰিটোৱে আজি অন্যান্য কাকতসমূহৰ লগতে নিয়মীয়া বাৰ্তা, দৈনিক অগ্ৰদূত, অসমীয়া খবৰ, অসমীয়া প্ৰতিদিন আদি কাকতৰ প্ৰথম পৃষ্ঠাত শিৰোনাম দখল কৰিছে। গুৱাহাটীৰ কইনাধৰাত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে অসম চৰকাৰৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে কালি 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। দৈনিক জনমভূমি কাকতে এই বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰূপে পৰিৱেশন কৰিছে। 1901 চনৰ পৰা বৰ্তমান পৰ্যন্ত জুন মাহত এইবেলি সৰ্বনিম্ন বৰষুণ হৈছে বুলি দি আছাম ট্ৰিবিউন কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ উভতি যাওঁ বাতৰি মাজলৈ।
0: ধন্যবাদ মনজিত। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ বান পৰিস্থিতিৰ পৰ্যালোচনা, কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অৰুণাচলত বান পৰিস্থিতি পৰিদৰ্শন, ৰাজ্যৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে অসম চৰকাৰে গঠন কৰা মন্ত্ৰী গোটৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন, আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উপজা দিনৰ সুবাস শীৰ্ষক অনুষ্ঠান আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ৰ এখন খেলত ছুইডেনৰ বিৰুদ্ধে ফ্ৰান্সৰ 3-0 গ'লত জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই পুলক গগৈ। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে আজি ৰাজ্যখনৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ আকাশমাৰ্গেৰে পৰিদৰ্শন কৰে। কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীয়ে সন্ধিয়া গুৱাহাটীত আয়োজিত এখন বৈঠকত জ্যেষ্ঠ বিষয়াসকলৰ পৰা বান ব্যৱস্থাপনা, সাহায্য বিতৰণকে ধৰি বিভিন্ন দিশ আলোচনা কৰিব। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে আজি শিৱসাগৰ জিলা অসামৰিক চিকিৎসালয় আৰু নিৰ্মীয়মান শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। সমগ্ৰ দেশতে আজিৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চয়তা আৰু জীৱিকা অভিযান অৰ্থাৎ VBG ৰামজী আইন কাৰ্যকৰী হৈছে। ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বন বিভাগৰ উদ্যোগত আজিৰে পৰা 7 জুলাইলৈ বন মহোৎসৱ সপ্তাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উপজা দিনৰ সুবাস শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 9ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়নৰ বাবে আজিৰে পৰা পঞ্জীয়ন পৰ্টেল পুনৰ মুকলি কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ৰ এখন খেলত মেক্সিকোৱে ইকুৱেডৰক 2-0 গ'লত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কিৰেণ ৰিজিজুৰ ধেমাজিৰ বান পৰিস্থিতি পৰিদৰ্শন। ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচীৰ আয়োজন। যোৰহাট, শ্ৰীভূমি, গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী আৰু বৰপেটাৰ আজি 44 সংখ্যক জিলা দিৱস। মুখ্যমন্ত্ৰীৰ শুভেচ্ছা। দুবছৰ পূৰ্বে প্ৰৱৰ্তন কৰা 3খন নতুন আইনৰ ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসম তৃতীয় স্থানত। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 9:30 বজাত ইংলেণ্ড আৰু কংগো মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি ধেমাজিৰ বান পৰিস্থিতিৰ বুজ লয়। অসম আৰু অৰুণাচল প্ৰদেশৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে উত্তৰ পূৰ্বাঞ্চললৈ অহা কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে ইটানগৰৰ পৰা পোনে পোনে ধেমাজিৰ চিমেণ্ট চাপৰিত হেলিকপ্টাৰযোগে অৱতৰণ কৰে আৰু বান ক্ষতিগ্ৰস্ত অৰুণ চাপৰিৰ এলেকাসমূহ পৰিদৰ্শন কৰে। কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীৰ সৈতে অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা, শিক্ষামন্ত্ৰী ডাঃ পেগু, সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভুৱন পেগু উপস্থিত থাকে। পৰিদৰ্শন শ্ৰীচৌহানে ৰাজ্যৰ ক্ষয় ক্ষতিৰ জৰীপ চলাই শীঘ্ৰেই ক্ষতিপূৰণ আদায় দিয়া হ'ব বুলি আশ্বাস দিয়ে। তেওঁ লগতে বান সমস্যা সমাধানৰ বাবে দীৰ্ঘম্যাদী আঁচনিৰ পোষকতা কৰে।
1: आज इस महा विनाश को यहाँ देखा है। नदी ने अपनी धार बदल दी और सब कुछ बर्बाद हो गया। कई घर टूट गए, घरों का सामान बर्बाद हो गया, फसल बर्बाद हो गई, बिजली के पोल गिर गए। ये संकट बहुत बड़ा है, लेकिन इस संकट में प्रधानमंत्री जी के आशीर्वाद से केंद्र सरकार और यहाँ प्रदेश की एनडीए की सरकार, हेमंता जी की सरकार अपनी जनता के साथ खड़ी है। हमने नुकसान देखा है, प्रारंभिक रूप से तो रोजमर्रा की जिंदगी कैसे ठीक चले उसके लिए प्रशासन काम कर रहा है।
0: ইয়াৰ পূৰ্বে শ্ৰীচৌহান আৰু ৰিজিজুৱে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে ৰাজ্যখনৰ বানৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহ আকাশমাৰ্গে পৰিদৰ্শন কৰে। দলটোৱে প্ৰথমে পূব চিয়াং জিলাৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত পাছিঘাট অঞ্চল পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁলোকে বয়িংগাঁৱৰ বান পৰিস্থিতিৰ বুজ লয়। আকস্মিক বান আৰু ভূমিস্খলনৰ ফলত এই গাঁওখনৰ 20টাৰো অধিক বাসগৃহ পানীত বুৰ যোৱাৰ লগতে বহু পৰিমাণৰ শস্য আৰু পশুধনৰ হানি হয়। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে বানত গৃহহীন হোৱা গাঁওবাসীৰ সৈতে মত বিনিময় কৰে। তেওঁ এই লোকসকলক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আৰ্থিক আৰু আন্তঃগাঁথনিমূলক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ৰাজ্যিক প্ৰশাসনৰ সহযোগত উদ্ধাৰ অভিযান শীঘ্ৰেই সম্পন্ন কৰাৰ নিশ্চয়তা প্ৰদান কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বানৰ সময়ত স্থানীয় স্বেচ্ছাসেৱী তথা গাঁওবাসীয়ে দেখুওৱা সাহসৰ প্ৰশংসা কৰে। ইয়াৰ পাছত তেওঁলোকে নতুনকৈ গঠন হোৱা কেইপানৰ জিলাৰ নিপকো কলনী পৰিদৰ্শন কৰে। এই স্থানত যোৱা 24 জুনত আকস্মিকভাৱে ভালেসংখ্যক বাসগৃহ আৰু পথ উটুৱাই লৈ গৈছিল। ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময়

কৰি শ্ৰীচৌহানে বানত মৃত্যু হোৱা লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে নিৰন্তৰ সমৰ্থন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে সহযোগিতা স্থাপন কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে কাম কৰিব। মন্ত্ৰীগৰাকীয়ে নিপকো কলনীৰ ভিতৰত স্থাপন কৰা অস্থায়ী সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰি গৃহহীন লোকসকলৰ সৈতে সময় অতিবাহিত কৰে আৰু তেওঁলোকক নিৰাশ নহবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে ৰাজ্যখনৰ বান আৰু ভূমিস্খলনত বৰ্তমানলৈকে 4 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 21 জন লোক আহত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীয়ে আজি সন্ধিয়া গুৱাহাটীত আয়োজিত এখন বৈঠকত জ্যেষ্ঠ বিষয়াসকলৰ পৰা বান ব্যৱস্থাপনা, সাহায্য বিতৰণকে ধৰি বিভিন্ন দিশ আলোচনা কৰিব। অৰুণাচল প্ৰদেশত যোৱা কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ আশংকা বৃদ্ধি পাইছে। উদ্যানখনত সম্প্ৰতি বান পৰিস্থিতিৰ সৃষ্টি হোৱা নাই যদিও ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰৰ বিল আৰু নলাসমূহত পানী সোমাবলৈ আৰম্ভ কৰিছে বুলি বন সংমণ্ডল বিষয়াই জনাইছে। সম্ভাৱ্য বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে উদ্যান কৰ্তৃপক্ষ সম্পূৰ্ণৰূপে সাজু হৈছে আৰু উদ্যানৰ ভিতৰৰ বন শিবিৰসমূহত নাও সাজু কৰি ৰখা হৈছে বুলি তেওঁ প্ৰকাশ কৰে।

0: যথেষ্ট বৃদ্ধি পোৱাৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ আশংকা বৃদ্ধি পাইছে। উদ্যানখনত সম্প্ৰতি বান পৰিস্থিতিৰ সৃষ্টি হোৱা নাই যদিও ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰৰ বিল আৰু নলাসমূহত পানী সোমাবলৈ আৰম্ভ কৰিছে বুলি বন সংমণ্ডল বিষয়াই জনাইছে। সম্ভাৱ্য বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে উদ্যান কৰ্তৃপক্ষ সম্পূৰ্ণৰূপে সাজু হৈছে আৰু উদ্যানৰ ভিতৰৰ বন শিবিৰসমূহত নাও সাজু কৰি ৰখা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। ইপিনে 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বন্যপ্ৰাণী কৰিডৰসমূহত বনকৰ্মীয়ে কটকটীয়া নজৰ ৰাখিছে। তদুপৰি যান বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে বেৰিকেড স্থাপন কৰাৰ লগতে চিচি কেমেৰা সক্ৰিয় কৰি ৰখা হৈছে বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে।
1: এই বানপানীৰ সময়ত আমি ষ্ট্ৰিক্টলি মনিটৰ কৰোঁ, গোটেই ৰাস্তাতে আমি থাকোঁ। তাৰ পৰা ফৰেষ্ট বিভাগৰ পৰা আমাৰ সহযোগত টাইম কাৰ্ডৰ ইছ্যু কৰে। এই নিৰ্দিষ্ট দূৰত্বটো এটা নিৰ্দিষ্ট টাইমত অতিক্ৰম কৰিবলৈ দিয়ে গাড়ী, আৰু এটা হিমুৰে আপোনাৰ ধৰক নগাঁও ডিষ্ট্ৰিক্ট আৰু সেইপিনে এটা পইণ্ট থাকিব আৰু এইপিনে এটা পইণ্ট থাকিব গোলাঘাট ডিষ্ট্ৰিক্টত। এই টাইম কাৰ্ডটো সিফালৰ পৰা ইছ্যু টাইম থাকিব আৰু আমি ইয়াত ৰিচিভিং টাইমটো চাম। যদি তেওঁ নিৰ্দিষ্ট টাইমত অহা নাই, তেওঁ আমি ধৰি ল'ম যে তেওঁ স্পীডটো ভাইলেশ্যন কৰিছে, গতিকে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হয়।
0: উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বান পৰিস্থিতি নিৰীক্ষণৰ বাবে এইবাৰ প্ৰথমবাৰৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব। বন্যপ্ৰাণীৰ গতিবিধি নিৰীক্ষণৰ বাবে বিশেষ কেমেৰাত কৃত্ৰিম বুদ্ধিমত্তা সংযোজন কৰা হৈছে। তদুপৰি কাৰ্বি পাহাৰৰ দুৰ্গম অঞ্চলত থাৰ্মেল ড্ৰোন কেমেৰা ব্যৱহাৰৰো ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হয়। ভাৰতীয় চিকিৎসা সংস্থাৰ কাছাৰ শাখাৰ উদ্যোগত উলিওৱা শোভাযাত্ৰাত জিলাখনৰ বহুসংখ্যক চিকিৎসক আৰু স্বাস্থ্যকৰ্মীয়ে অংশগ্ৰহণ কৰে। বিশ্বনাথ জিলা চিকিৎসালয়ৰ সভাকক্ষত অসম চিকিৎসা সেৱা সন্থাৰ বিশ্বনাথ শাখাৰ উদ্যোগত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত জিলা চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৰিপন চুতীয়া, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ যোগেন চন্দ্ৰ বেকে ধৰি অৰ্ধশতাধিক চিকিৎসাকৰ্মীয়ে অংশগ্ৰহণ কৰে। মৰিগাঁও জিলাতো অসম চিকিৎসা সেৱা সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত হয়। নগাঁও জিলাত এই উপলক্ষে আয়োজিত দিনজোৰা কাৰ্যসূচীত আজি পুৱা ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে এই শিবিৰ মুকলি কৰে। এই শিবিৰত চিকিৎসকসকলৰ লগতে জিলা আৰক্ষী বিষয়াসকলেও ৰক্তদান কৰে। কাৰ্যসূচীৰ অংশ হিচাপে আজি নিশা বিভিন্ন পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ কৃতী ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উপৰি মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
2: আজি কোকৰাঝাৰ, শ্ৰীভূমি, যোৰহাট, গোৱালপাৰা, ধুবুৰী আৰু বৰপেটাৰ 44 সংখ্যক জিলা দিৱস। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই উপলক্ষে জিলাকেইখনৰ লোকসকললৈ শুভেচ্ছা জনাইছে। জিলা দিৱস উপলক্ষে আজি কেইখন জিলাতে ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই সন্দৰ্ভত আমাৰ বিশেষ প্ৰতিবেদন।
3: 1983 চনৰ 1 জুলাইত অবিভক্ত শিৱসাগৰ জিলাৰ পৰা পৃথক হৈ যোৰহাট জিলা গঠন হৈছিল। আহোম ৰাজত্বৰ শেষ ৰাজধানী যোৰহাট হৈছে এখন সাংস্কৃতিক আৰু শিক্ষানগৰী। জিলা দিৱস উপলক্ষে আজি জিলা ৰেচম বিভাগৰ উদ্যোগত তিতাবোৰৰ ৰেচম পামত 100টা গছৰ পুলি ৰোপণ কৰা হয়। লোক নিৰ্মাণ বিভাগে যোৰহাট জিলা কেন্দ্ৰীয় গৃহ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ৰ উদ্যোগত বিশেষ জনকল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰে। দিনজোৰা কাৰ্যসূচীৰে আজি গোৱালপাৰা জিলা দিৱসো পালন কৰা হয়। 1983 চনৰ 1 জুলাইত অবিভক্ত গোৱালপাৰা জিলাৰ পৰা 3খন পৃথক জিলা ধুবুৰী, কোকৰাঝাৰ আৰু গোৱালপাৰা গঠন হৈছিল। ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি বিগত 5 বছৰৰ পৰা 1 জুলাইৰ দিনটোতে গোৱালপাৰা জিলা দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে আজি পুৱা সমূহীয়া দৌৰ অনুষ্ঠিত হয়। বৰপেটাতো আজি 44 সংখ্যক জিলা দিৱস পালন কৰা হয়। অবিভক্ত কামৰূপ জিলাৰ পৰা পৃথক কৰি 1983 চনৰ আজিৰ দিনটোতে বৰপেটা জিলা গঠন কৰা হৈছিল। জিলা দিৱসৰ কাৰ্যসূচী হিচাপে আজি পুৱা প্ৰশাসনে বৰপেটা সত্ৰত শৰাই আগবঢ়োৱাৰ লগতে জিলা পুথিভঁৰালত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। স্থানীয় বিধায়ক দীপক কুমাৰ দাসৰ উপস্থিতিত এই সভা জিলাখনৰ কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। কোকৰাঝাৰ জিলা প্ৰশাসনে আজি জিলা দিৱস উপলক্ষে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত বন্তি প্ৰজ্বলন, বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা আদিকে ধৰি কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হয়। অসমৰ দক্ষিণ প্ৰান্তত অৱস্থিত শ্ৰীভূমি জিলাৰ সীমান্ত ত্ৰিপুৰা আৰু বাংলাদেশৰ চিলেট খণ্ডৰ সৈতে সংলগ্ন হৈ আছে। কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাক লৈ বৰাক উপত্যকা গঠন হৈছে। 2024 চনৰ 19 নৱেম্বৰত পূৰ্বৰ কৰিমগঞ্জ জিলাত শ্ৰীভূমি নামেৰে নামকৰণ কৰা হয়। এই জিলাখনতো আজি জিলা দিৱস উপলক্ষে ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাকেইখনৰ পৰা আমাৰ সংবাদদাতা বিজয় শংকৰ সন্দিকৈ, ৰাছিদুল হুছেইন, অৰূপজ্যোতি মহন্ত আৰু প্ৰীতম ব্ৰহ্মৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া।
2: দুবছৰ পূৰ্বে প্ৰৱৰ্তন কৰা ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়মৰ ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা ৰাজ্যসমূহৰ ভিতৰত অসম অন্যতম ৰূপে পৰিগণিত হৈছে। এই ক্ষেত্ৰত হাৰিয়ানা প্ৰথম, গোৱা দ্বিতীয় আৰু অসম তৃতীয় স্থানত আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে প্ৰকাশ কৰা মতে প্ৰশাসনিক সংস্কাৰ, অভিযান দক্ষতা, তথ্য যোগাযোগ প্ৰযুক্তিৰ ব্যৱহাৰ আৰু ডিজিটেল ব্যৱস্থাৰ সমন্বয়

0: ভিত্তিত ৰাজ্যসমূহৰ বাছনি তালিকা প্ৰকাশ কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই নতুন আইন তিনিখনৰ অধীনত দুবছৰত 74,66,000 গোচৰ ৰুজু কৰা হৈছে আৰু যৌন অপৰাধৰ গোচৰৰ ক্ষেত্ৰত অভিযোগনামা দাখিলৰ হাৰ 44% পৰা 75.16% বৃদ্ধি পাইছে। একেদৰে 90 দিনৰ সময়সীমাৰ ভিতৰত অভিযোগনামা দাখিলৰ হাৰো 39.56% পৰা 60.96% বৃদ্ধি পাইছে। কামৰূপ মহানগৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতৰ কাৰ্যালয়ৰ দায়িত্বাহী বিষয়াই আজি জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গক প্ৰয়াত শিল্পীগৰাকীৰ সা সম্পত্তিৰ উত্তৰাধিকাৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। তথ্য অনুসৰি জুবিন গাৰ্গৰ বেংক একাউণ্টত 9,63,88 জমা ধন আছে। উল্লেখযোগ্য যে শিল্পীগৰাকীৰ সা সম্পত্তিৰ উত্তৰাধিকাৰ বিচাৰি গৰিমা শইকীয়া গাৰ্গে জিলা আৰু ছেচন আদালতত আবেদন জনাইছিল। এই আবেদনৰ ভিত্তিত ছেচন আদালতে যোৱা 18 জুনত এটা নিৰ্দেশযোগে গৰিমা শইকীয়া গাৰ্গক মান্যতা প্ৰদান কৰে। আজি তেওঁক উত্তৰাধিকাৰীৰ প্ৰমাণ পত্ৰখন প্ৰদান কৰা হয়।
1: এইখন ছাকচেছন চাৰ্টিফিকেট সেইখন গৰিমা গাৰ্গ শইকীয়াৰ হাতত অৰ্পণ কৰা হ'ল কোৰ্টৰ ফালৰ পৰা। যোৱা 22 তাৰিখে অৰ্ডাৰটো হৈ গৈছিলে, কিন্তু তেখেতে নাছিলে কাৰণে আজি তেখেতক আহি উপস্থিত হোৱাৰ পিছত এইখন প্ৰদান কৰিলে কোৰ্টৰ ফালৰ পৰা। আৰু ইয়াত কি হ'ল, উত্তৰাধিকাৰী হৈছে মানে বেংকৰ যিখিনি মুভেবল প্ৰপাৰ্টি সেইখিনি কাৰ তাতে যাব, নিজৰ ৱাইফৰ তাতে যায়। গতিকে জুবিন গাৰ্গৰ ঢুকোৱাৰ পিছত যিখিনি জুবিন গাৰ্গৰ বেংকৰ একাউণ্ট আছিলে বা যিখিনি আছিলে সেইখিনি গৰিমা বৌৰ হাতলৈ এতিয়া মানে উত্তৰাধিকাৰী হিচাপে ট্ৰান্সফাৰ হ'ল। আৰু বাকী যে LLP বা তেনেকুৱা সেইখিনি ছাকচেছন একটো আণ্ডাৰত নাহে। সেইখিনি যিখিনি আছে ধৰক জুবিন গাৰ্গৰ LLP খিনি কৰিবলৈ গ'লে আপোনাৰ লিমিটেড লাইবিলিটি পাৰ্টনাৰশ্বিপ একটো আণ্ডাৰ কৰিব লাগিব, সেইখিনি কাম এতিয়া বাকী আছে।
0: ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত আজি শ্বাহিদ চান হক আৰু নন্দিতা দত্তৰ সাক্ষ্য গ্ৰহণ কৰে। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
2: আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি 79 বছৰত ভৰি দিছে। প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উপজা দিনৰ সুবা শীৰ্ষক এটা অনুষ্ঠান আৰম্ভ হৈছে। এই অনুষ্ঠানত নন্দিতা শৰ্মাৰ লঘু শাস্ত্ৰীয় সংগীত, সুভেজ বসুৰ হাৱাইন গীতাৰত লঘু সংগীতৰ সুৰ আৰু মঞ্জোৎস্না মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীতৰ লগতে আকাশবাণী গুৱাহাটীৰ পূৰ্বে প্ৰকাশিত আকাশী আলোচনীখনৰ নিৰ্বাচিত লেখাৰ সংকলন উন্মোচন কৰা হয়। এই অনুষ্ঠানতে আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰা ই মেগাজিনখনো উন্মোচন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰত আকাশী স্পন্দন নামৰ আকাশবাণীৰ প্ৰাচীৰ পত্ৰিকাখনো উন্মোচন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত স্বনামধন্য ব্যক্তিসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে অনুষ্ঠানটোৰ প্ৰতিগৰাকী কৰ্মকৰ্তা তথা শ্ৰোতালৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ কয় যে অসমৰ কণ্ঠস্বৰূপ আকাশবাণী গুৱাহাটী আৰু ৰাজ্যৰ সংস্কৃতি তথা সমাজ জীৱনৰ অবিচ্ছেদ্য অধ্যায়। তেওঁ লগতে আকাশবাণী গুৱাহাটীয়ে অসমীয়া ভাষা, সাহিত্য, সংগীত আৰু লোক সংস্কৃতিৰ সুৰক বিশ্ব দৰবাৰত প্ৰতিধ্বনিত কৰি অনাগত সময়তো ভৱিষ্যৎ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ৰব বুলি আশা প্ৰকাশ কৰে। পৰ্যটন, মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগেও প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ প্ৰতিগৰাকী শ্ৰোতা, শিল্পী আৰু কৰ্মচাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে আকাশবাণী গুৱাহাটীৰ অনুষ্ঠানসমূহ আমাৰ সকলোৰে স্মৃতিৰ পৃষ্ঠাত স্মৰণীয় হৈ আছে। ৰাজ্যৰ সমাজ জীৱনলৈ আকাশবাণীৰ অৱদান অভূতপূৰ্ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ, নগৰ পৰিক্ৰমা আৰু সমবায় মন্ত্ৰী কৌশিক ৰায় আজি কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিৰ খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিস্তৃত পৰ্যালোচনা বৈঠকত অংশ লয়। সভাত 3খন জিলাৰ স্থানীয় বিধায়ক, জ্যেষ্ঠ প্ৰশাসনিক বিষয়া আদি উপস্থিত থাকে। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ ফলপ্ৰসূতা, বিভিন্ন জনকল্যাণমূলক প্ৰকল্প ৰূপায়ণ আৰু বৰাক উপত্যকাৰ জনসেৱাক অধিক কাৰ্যক্ষম, স্বচ্ছ আৰু জনসাধাৰণৰ অনুকূল কৰি তোলাৰ লগতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে আজি শিৱসাগৰ জিলাৰ অসামৰিক চিকিৎসালয় আৰু নিৰ্মীমান শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। শ্ৰীসিংঘালে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু ইয়াৰ উন্নীতকৰণৰ কাম দ্ৰুতগতিত আগবঢ়াই নিয়াৰ আশ্বাস দিয়ে। তেওঁ লগতে এমাহৰ ভিতৰত চিকিৎসালয়খনত কেইবাটাও নতুন গোট কাৰ্যক্ষম কৰি তোলা হ'ব বুলি জানিবলৈ দিয়ে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংঘালে আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি জিলাখনৰ চিকিৎসা আন্তঃগাঁথনি তথা উন্নত চিকিৎসা সেৱা সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শমতে ৰাজ্য চৰকাৰে চিকিৎসা সেৱাৰ উন্নয়ন তথা এখন সুস্থ সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা হাতত লৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 9:30 বজাত আটলাণ্টা ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ইংলেণ্ড কংগোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে মাজনিশা 1:30 বজাত ছিয়াটল ষ্টেডিয়ামত হ'বলগীয়া আন এখন খেলত বেলজিয়াম ছেনেগালৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজি পুৱা মেক্সিকো চিটি ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মেক্সিকোৱে ইকুৱেডৰক 2-0 গ'লত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। দলটোৱে অহা

প্রি কোয়ার্টার ফাইনেলত ইংল্যান্ড অথবা কঙ্গোর বিরুদ্ধে অবতীর্ণ হব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কিৰেণ ৰিজিজুৰ ধেমাজিৰ বান পৰিস্থিতি পৰিদৰ্শন। ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচীৰ আয়োজন। যোৰহাট, শ্ৰীভূমি, গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী আৰু বৰপেটাৰ আজি 44 সংখ্যক জিলা দিৱস। দুবছৰ পূৰ্বে প্ৰৱৰ্তন কৰা 3খন নতুন আইনৰ ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসম তৃতীয় স্থানত আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 9:30 বজাত ইংলেণ্ড আৰু কংগোৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: comité à ton panaban pangni long le mat la dhram sing taron non la docteur dhram sing taron atum bor sing rong par bison itum angoi chi jok mala tum initan amala ka dokave political party atum mane phlung thai amala tum da kat thai amala ka to e kat thai man las ke fcc po Ini asong sendal.
1: Mipiglo. Bos tami laracaria song, laparacaria lama bangke, lapan le intonang. Setami nang kaya long, munit inut manangji, nang tum a puruna long, inut ke mesen munit manangji pu, lason kamat hapen. Lapen non kewang jilang a porhut, lapan so seta bang ateng bang amang dunang jipu, lapuson kemang jepat, nang mesen, nang guru ason keceman, mane pan ke hok doma.
0: Especially ya la sona kurupi negene bang pak tawe sita hala tuma kami claim ke dam ki mi bahala hai tum thek long si hala tum mi sen pe hala tum la charli dum phan ni ha se litare sara lanta professor om bang tanang dolo alang claim vet lo litare sara nat alang ke do ke tak ki chu ki jon ke dam ke wang kaching ki kachitan alam Teklong pe ni arong pik la pen suru pik. Hala so charli dunai. Se secondly political alat sita ake hai biren sing ti. Alang le MP kwan pono ne cho la pen a pil las bang ke central minister ta man lo. Alang le ke do ke ta ke cho ki jun lam ka ni je ka ching ki lahe ta in ing dok hak. Ate ma alang le pan ni tu mi chitong 1986 pe nonan about 40 years nonang le thang lo. Ta khala sarling hai isam ba ke dam si hor ki jun hor abong do ahar lung do pu theng le do ma ki mong nyom ta na ve khoi ni ki not ari cha de phlom phlom na ve ko wi ki chu mane mane ang ko chi pa ra ham in thok phu moni ka li son chi pa pe jo la son se hor mo bang ke charli du nei pu le leader sa bang hala sa la ma si ni ma tha da ta si la son ta si Senon li tarasar long kam tron tum tala son la alang li tum la an chipatu ki mi sam singan se munir da son chilang long lo miu thek pi khaya sotro sing tron a son a leader sotro sing tron a leader a son thayon te nang li chini ji piloma a munir da se ra thek lo gata nang li mata na ije la ke good leader po ba le sotro sing tron a son leader ke thek e Assam government a long ke कार भी तुमका अवेलो अवेलो असम्य सतमता खमचे जी सत्र सिंह तरण के थे कनिंग जी के दो के थक के क्लेम लहते रियली तु तेली माने लीडर क्वालिटी अदा क्लांग जोला पुसन से लहते से गुरु के कली सीता हल तुम के दो के थक अलंग तुम अमोर लहाय का तो भी पेने लांगन बम लला समंग से चले दुम बम लो लानर
1: मे पिक लम लो तिमुंग के है अंत नंकाय लो sung krung kachetong ai la so ting pulutang te ni pa chunut i mati la so ting putun ni klemot i ma la so ting putun damun i la pen ke joy phan atuar la so tuar pen ke dam pen sini la sona sona an ke man lopu halabang so kachetong long halabang so alam te doloma
0: ti joy po alam hisabara bang ke non ni pulu pulu te ni la ke hini thom joy pik pik isia bang ke sakuri chohang ke poisa কিপিনাই কে বাদ দেলো নাং ক্লেম মই পং সে নে ফান মাঙে ন মানা ক্লেম ইরিরি পা সনা কা মাং সি অং মুন নাক সাকুরিয়ান দা সাকুরিয়ালান দা মি পিক সেকেন্ডলি অর্গানাইজেশন এ ক্লেম লাতা নি আরং পি কে সে তা নি চাহুন কা লিয়া চ্যানেল সি বাং নাই পি কে সে ক্লেম দে তারি সদর বাটা বাং নাং পি লামে না মে তা ক্লেম বেক নাই না পুসি ক্লেম কার বি দরবার তা ক্লেম নাই পুসি নি ক্লেম নিমিতাং চোহাং দুন সন পিলিনে লাহাই নেওয়ি লবাসী অর্গানাইজেশন এক মানা তা মি পিক সেটা নল অটোনোমাস সেটকে বাংকে সুং পিক মি নং লবাং লাদাখ কি সুং অটোনোমাস সেটকে হাং পাংসি চিনি যে কার বিয়া রাত আতম কপিয়া কোয়ালিটি দো কার বিয়া লিডার আতম কপিয়া কোয়ালিটি দো দাক চিনি পা মিন তো
1: মে পিক লতিমো কে হাই আনিবাং সি সাইকে ক্লেমবো
2: Lapana por nalitum kai ahar lin ajay meking dengelong pen ajit timong lapen hudba Prodip rong parang bong chi hu chiput arjiglong tanglong non studio korea por final kebra minute pli kebra popling chitok doglo la sidil hipen kapachata hindi alam pen samachar sandi arjiglong